ग्रै हमा बाया जों जो तो जागा न आबोनि कबल मुंग क्लायो आबोनि इफेक्ट क्लायो हानि बागै न जों शाकनि बसा या हनफानो कामि आमचैनि बररक न फानो जों लाम काहाम फुनुंना नांगौ बरक न अतै बरकनि रिंमुंग बरकनि सामुंगो जों खाबा जारिना नांगौ बरकनि रिंमुंग न जों बरम रना नांगौ তাই যত বরক যত সামুং রঙানো আবো বক গেবলে না জানি জানি সামুং জানি জানি রংমুং আবো জুদা অঙ্গিন মানো হংখ্যা আর সামুং রকন বচ্চং বরকন কাহামকে সানানি নাগো তাই চঙ্গ সিনা নাগো বরকনি রংমুং রক ববাহাই রক চং সাই মানানি নাগো হ্যাঁ দেবা হংকে ফাইদি বজারও হয় না এখানা লাইনে এখানা তো তগ্রু চাপং নরকনি বাকি খনাই তংদি লগি তংদি পান্ডা পায়ের শাক জরা